0: ཁྱི ཕྱད མི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁ Terang karsang nakhjun nonyong karkar dhiyaga Ta taga chazi dhidi mzhumad vitam zilang yag nyergi chutam zilang da chirang yi Tomnak ngorkur munga zaga tanga Tsonglin pyaji di tanga Chibu chibu za zandang ya Chibu chibu za londang ya da chirang yi Da khang pinin bakhi na ta mena zi da chirang yi Pshim zut tari makab ji nam zut wadi makab jiri yona na Chibji gamsi yoti zhigji tari vjag da chirang yi Ndi mipam cho zang da chirang Tonga kodiang da chirang yi Chakchak unzhuwa shik tamo mena Niki sarjaga ham tamo mena yako ni Mnyo munga zona rech Yona tsonglin di tanga Samlu kurkur nga zhanda Tangsi chibji ten zhanda zhub jab gona rech Tsong jamna tsong mnyo yirka jamna Ndang rang yir zay jizyo ndi taga Oya ndi kiwa chong chong samtaka zako ni Gacha nyong nyong gubjinka charko ni munga zona rech Da chirubu yona rech di Jarkubka namchang langda chirong Chesa zhuka tsong jabji dhe zha chirong yi Tar malun da chirong yi taga Dumbab jaga apa log yi Dumbab jaga ama log da chirong Chakkar lakwaan ra zhuka tanga Nyima kutsa gani khar da chirong yi Dodi wuni tangkar pardi labdi rotogu ni Mad muni tangnak pardi labdi rotogu ni Maa sabbi rudiwa yirwa tsuwa Tar jarkub la soka nukji da chirong yi Ndo chidri didi gani chigib samji machidba Jochi malongbi Nika chibu zahiyo ni nyuma nares Do jambu di samsit jiga samlu tanggo nares Husam zona zong indang jabgo nares Shankar tanggo di tuk jabgo nares Oyan di tsong jabna tsong da chidri didi Tsong kerchika cho di Shilang song sama tagab shi sabja nang chibja Varam junga ji chiksira za didi Cho tsong jabchika marza ta na Lapa me tang na yana Dachu mamum tsui mani doni dutu ta cho tachanga ardiya maari, tuntianga kewa maari, dachu tong javji u tondak su cho chang gona maari taga, shirka chu taga lijuwa na maari zi taga. Chu chadari ziti mutin janja che na dungar nanga chewa zayaji zwa nara taga. Da chadaga ziti cho tong jagji zitu ka lapa ta me tanga ya na, chu tongli chebo zaga tanga na, charji chebo zaga zong cherona na, Chu gha phamang ka khongo masar da cherong yi Daga tom cha ga masar da cherong yi Dewa yirwa ta ma nirang tsak sama Ka mugi ta di jab lakwa ta da cherong yi Da chu ngan tang ma chan chan ka hama Zam lang ka nima zay ju Chu ngo yifshira putu zho ji zi Jab kum chuka tsutu zho ji zi Chu ngan kang te da cherong Jab kang tak da cherong yi Da chu fshir ji muko tukna Nangar ji chawo tukna Chu cha cha mir sam gang na yo na zi Chu chabra chur sam khun na zo na zi Chu wa chung na muka chung kak sang na yo na zi Chu fshik cha ching gulo zana yuwa nizi ngaktaan nina chu nima chika sharjiwa meipaam cho zangda cherong yi chu chidhar ziti nima ngozum juga tukda cherong yi chu koriq jizun ta tukda cherong yi chu mena toana niga yi taana na chu nyaksam lakwa ngo tukza chita chu langsam lakwa zhang tukza chita na cho ta lor chizare dewa cho ta nyan chizare dewa taga chu ti taana sam loza mabtanga chu ti taana sam jikza marci ga taga Chu ti kam sam dang zi jab ti chu shar zat lu zat nipa ma ra gak jing ka zat da cherong yi Da chu yu cid me ni ta ta ku sha kur da cherong wa ku shi kur da cherong yi Chu khur sam khur ka yug lin go luk tsar na re ta ga Da chu zi ka zi di jang ka tum sung go lang da cherong yi Nidum rang go lang da cherong chig yin chiga dab da cherong yi Jang ka mam chang zi chu ku li zi da cherong yi Chu kasa zandu ku tsongkura khwar nyeb zinduk cherong Chu le lindu ku ngirma jengu gu zi Chu chaga zandu che di Chu rangki nyanang tukda cherong yi De ta tsu ku chun juo ma ki kong yi za di Chu nduk ma ki ongkub za tang na na Chu chong jab ki di tang kub samlo te Chu jimmo za tang ka yog taga Di tang na sam chuk za ya za tang ka yog taga Ma yo tang na chu chum re zi di gani Chu mutin chanja che na Chu dungar nang ka che wa za rang nyu char na ra taga तो तोन तक मैच जरे ते हां चो को तुम वलन जे को जो तुम दे चक वलन हां चक नदी जे को जो छे शिमा दम मार गु शिमा उ चिक सुद गो जद रात ग तो यन तो न ना चु चु को तुम बा जाग अपा ई तुम बा जाग अमा ई द चेरो ई ते चु चु रे दी दी ला तुम बा यन ना गुम द चेरो चि चि खवा यन ना जु द चेरो ई चु शख व ना ता लन जा ई चु चे तुम बा ता न्याम चरी द चेरो ई चु तुम का ब तु मंगा जरन क चि सा मार सा त क चो लगा जा गो न जु रे मो त ग Cho yi chi ghi haq chi ghi tamba yi, lo tab ka ma chi ghi labda ni da cherong yi. Da cho yi chi lo tam ni ga yi, cho la ghab chak cherong di. ཁྱི ཕྱད མ རེ ཁྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཕྱི ཁྱི ཕྱད མི ཁྱི ཕྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ ཁྱི ཕྱི མ 오타모 책치 총마블로 마르트즈고 지 돈덕다 옛날에다가 또 연통나 다 총리 펴지다네 디고므르고니 이 땅가다가 랑가 쳐드려야지디 냠냠총가 람디 모제지던데 냠총아 저요나 잠보 님모 요제 카회존데다나 오야 냠총 득히나 잠보 고그마츠게제지던데다가 다 총리 켜쳤다 여러마라다도 마히다나다가 오야 늑든 땀그 카회야 점지 좀라 로치 로텔라 타비나스기 오브지데 점지 좀라 로치 로텔라 타비나스고 제조 고미 꽝가냐는 마르다가 고미 끼에 통냐는 마르 워마 버니 조고네다가 공금에 거치너서 오야 오금에 쩍히너서 타만 쩍히너서 고지 대한초고 머지 근처에 과서 그거 다 총머지 혹시 고먹이다 처럼이 동물랑이 머지 예화서나 동 차든지가 척식나리다가 자와로등 존츠빈들이 동 최땅 버리디 야카타상 야카탕상 담차탄 메석타탄 동포템디 대상 딱벌 문지디 동 차든지가 척척하고 드니다 운 도긴 감섬거 또 너르다득 제루르동 사만친 맞잖아 동카 제르무터득 사연주거 머릉마브징아득 척벌릭섬 담치 영원히 영원히 지위자시 몬던제
1: Retenata Kungan Ranshipanyagi, Tatsunglu Veluk Shuk, Nopaga Tansigni, Tasheka Kacha Tun Yoni, Joko Dermak Savion is Gidali, Mangaz Gipsheta, Rangaz Gdata, Tengana Quatin Shishinagin. Then I shouldn't interject Shantama Girgan Nambaga, Ranshing Antal Sorgava, Parvati of Lakarban. Argatan Tansung of Zer Sigursum, Argatan Tansung of Zenga of Zer. Аргатам таншун об зэрсиг об гэл аргатам таншун об зэтгэрсэм аргатам таншун хсэм гэнга динэн чи тобека тэн аргатам таншун об зэнга об зэтэн чи амавека тэн аргатам таншун хсэм гэнга лэнжи кэ зигтэ тобкэр аргатам таншун об зэрсиг чигэрэл ди тони ингэна данши онтэн сотэг па тамши па чорэла карманаро Аргатан таншун об зэхсигэнга аргатан таншун об зэтгэвдэн аргатан таншун об зэбзэхсиг аргатан таншун об зэнгасм аргатан таншун об зэтгэрг динэн чи товекатэн аргатан таншун об зэтгэргэтэн чи амавекатэн аргатан таншун об зэтгэвдэн лангжи кэн жигтэ товкэр аргатан таншун об зэсм тгэрэл цамэ гавсэнаро
2: Sapi kang tang, sang wu ling chong bi, pa mi ji, hip zhong ru, hirv za ji, gama ji rin chu bi, zhong ru bi ji, glor bu bu koma. ཕྱི མོ རོ མ སོ ཅིབ ཤེ པི ཤིགན ཅིར ཅི ལམ ཕ སེར གུ